0: ঠিক কৰিবৰ নিমিত্তে এনুৱেল স্পেচিয়েল গ্ৰাণ্টছ বিচাৰিছে। চিফ মিনিষ্টাৰ পৰা আৰু ফুটহিল ৰোড নহ'লে ট্ৰান্স নাগালেণ্ড হাইৱে চিটু তে এয়াৰপৰ্ট বনাবলৈ ইনলেণ্ড ৱাটাৰৱেজ আৰু ডিমাপুৰ কোহিমা আৰু চুমকিডিমাতে ফ্লাই অভাৰ্ছখন বনাবলৈ লগতে কিছুমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছখন ওপৰত মদত মাঙিছে। তাইপাৰা ডিমাপুৰ জুবজাৰ ৰেলৱেটো কোহিমা তাক আৰু ইটোপাৰা ইম্ফাল তাক এক্সটেণ্ড কৰিবলৈ মাঙিছে। শ্ৰীৰিঅ' পাৰা আৰু নাগালেণ্ডে একটা আই আই টি আৰু একটা এইমছ বনাবলৈ প্ৰপ'জ কৰি কিনে থাকিয়া নাগাকি চিটিটো বনাবলৈ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ স্পৰ্টছ ডেভেলপমেণ্টে মদত কৰিবলৈ আৰু কফি আৰু আগাৰৱুড কাল্টিভেশ্যন বঢ়াবলৈ অনুৰোধ কৰিছে। তাইপাৰা আৰু নাগালেণ্ডটো একটা ষ্টেট স্পেচিফিক পলিচিতে বদলি হৈ আছে কৈ কিনে ষ্টেটে অইল আৰু নেচাৰেল গেছ জলদি ৱাপাছ আনিবলৈ মাতিছে। চিফ মিনিষ্টাৰ পৰা আৰু 2047 তাকতে একটা ধুনী শান্তি আৰু ইণ্টিগ্ৰেটেড নৰ্থ ইষ্ট লগা স্বপ্না পুঞ্চাবৰ কাৰণে নাগালেণ্ড পৰা চেণ্টাৰ আৰু ওচৰ ষ্টেটছখন লগতে মেহনত কৰি কিনে কাম কৰাৰ ওপৰত বাট পাকা কৰিছে। ছেশ্যন সময় চিফ মিনিষ্টাৰ পৰা পেনেল লগা কনভেনাৰ হৈ কিনে নৰ্থ ইষ্ট জাগাতে হাই লেভেল টাস্ক অন হেণ্ডলুম হেণ্ডিক্ৰাফ্টছ লগা ফাইনেল ৰিপৰ্ট প্ৰেজেণ্ট কৰিছে। এক্সতে একটা পষ্টে শ্ৰীৰিঅ' পৰা কৈছে কি চেক্টৰকে ৰিভিউ কৰিছে, গেপছখন দেখি পাইছে, হাই পটেঞ্চিয়েল ক্লাষ্টাৰ্ছ মেপ কৰিছে আৰু আহিয়া সময় কাৰণে একটা একচনেবল ৰোড মেপ প্ৰপ'জ কৰিছে। তাই কৈছে কি এইটো ৰিপৰ্ট পৰা আটটা নৰ্থ ইষ্টাৰ্ণ ষ্টেট চব লগা ইনপুটছ দেখায় আৰু চেক্টৰখন ৰ মেটেৰিয়েল চেল্ফ ৰিলায়েন্স ডাবল আৰ্টিচান ইনকামছ পাবলৈ 2 লাখ লাইভলিহুডছ জেনেৰেট কৰিবলৈ আৰু এইটো জেগাটো এথিকেল আৰু ছাষ্টেইনেবল টেক্সটাইলছতে একটা গ্ল'বেল লিডাৰ এনেকুৱা বনাই দিবৰ কাৰণে একটা ফেষ্ট ৰোড মেপ আউটলাইন কৰিছে। ছেশ্যন পিছতে মিডিয়াৰ লগত বাট কৰি কিনে তাই কৈছে কি চব ষ্টেট লগা গ্ৰ'থ ড্ৰাইভাৰ্ছ দেখি পাবৰ কাৰণে ধ্যান দি কিনে বাটচিত চলি আছে।
1: All the sister states, 8 states, we had presented our high power committee task force to be identified in your respective states. What are your potentials, possibilities of driving an economy? And then we give our approach for implementation.
0: এইটো আকাশবাণী কইমাৰ পৰা আপোনাক খবৰ দিয়ে যে তাজা খবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্ট আৰু AIR আণ্ডাৰস্কৰ কইমাতে ফ'ল' কৰিবি। আপুনি খান এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কইমাতে বি শুনিব পাৰিব। ৱেলকাম বেক, আপুনি খান শ্যাম নাগা খবৰ শুনি আছে। কমিশ্যনাৰ অফ ফুড ছেফটি নাগালেণ্ড পৰা পুৰাতে তবেকো নহ'লে নিকটিন চোলা খা সামান সব লগা মেনুফেকচাৰ প্ৰচেছিং পেকেজিং ষ্টৰেজ ট্ৰান্সপৰ্টেশ্যন ডিষ্ট্ৰিবিউশ্যন আৰু বিক্ৰী কৰা সব ওপৰ একটা এক চাল কাৰণে মানা কৰা জনাইছে। এইটো ওপৰতো এইটো অৰ্ডাৰটো পাব্লিক হেল্থ লগা ভাল নিমিত্তে আৰু ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট 2006 লগত মিলি কিনে আৰু সুপ্ৰিম কোৰ্ট লগা ডাইৰেকশ্যন হিচাপে ওলাইছে। এইটো বান্ধটো গুটখা পান মাছলা ফ্লেভাৰ্ড নহ'লে গুণ থাকিয়া খা চামান আৰু টবেক' নহ'লে নিকটিন থাকিয়া চব ফুড আইটেমছখন ওপৰত লগাইছে। এইটোতো পেকেজ নহ'লে আনপেকেজ চামানখন যোনটো আলগ আলগ বিক্ৰী কৰে নহ'লে বি খা মানুহখনকে মিক্স কৰি দিবলৈ লগা মাকচাতে ৰাখে এইটোখন ওপৰত বি আছে। ষ্টেট হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট পৰা কৈছে কি এনেকুৱা চামানখন বেছি চলাটো হ'লে তাবিয়াত কাৰণে খাতাৰা আনি আছে, বেছিটো হ'লে বাচ্চাখন আৰু জৱান মানুহখন কাৰণে। MLA জয়ংগা চেপ পৰা আজি দিন জৱান মানুহখনকে ছাবষ্টেঞ্চ এবিউজ আৰু দোচৰা খাতাৰা আনিয়া কাম পৰা দূৰ লৈ যাবলৈ লাগি থাকি ওপৰত বাট জনাইছে। চিমিনিউ ডিষ্ট্ৰিক্টে টেচুফেনিউ নিউতে একটা নতুন ফুটবল ট্ৰেফ লগা ইনগ্ৰেশ্যনতে বাট কৰি কিনে তাইপাৰা কৈছে কি স্পৰ্টছ পৰা ইউথখনকে ধ্যান দিয়ে তাবিয়াত ভালতে আৰু মটিভেটেড ৰাখিবলৈ ডাঙৰ হিচাপ ল'ব পাৰিব।
2: Encourage them from going astray, indulging themselves with unwanted substances, abusing it, wasting their time, wasting their life. Instead, this is one way of pulling them together to the right track. They can play, they will get encouraged, and that's how they will play to their health, they will be inspired, and then their visions can be refocused.
0: যোৱা 12 সালতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ ভিতৰতে সবকা আট সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস লগা প্ৰিন্সিপলছ পৰা লৈ কিনে ইণ্ডিয়াকে একটা ডাঙৰ বদলি হৈছে। এইটো সময় মোদী চৰকাৰ পৰা দুখীয়া মানুহখন ফাৰ্মাৰ্ছখন মাইকীখন আৰু ইউথখন লগা ভাল আৰু তাকত কৰি দিব নিমিত্তে কিছুমান